0: हेलो फरमाइश।
1: हेलो सर, मैं आसामीस में बोल सकता हूँ क्या?
0: हाँ जी, जरूर बोल सकते हैं आप।
1: হয় নমস্কাৰ, মই দেৱাশিষ হাজৰিকাই মাজুলীৰ পৰা কৈছিলোঁ।
0: ওকে, দেৱাশিষ হাজৰিকা, কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। মাজুলীৰ পৰা কৈ আছে আপুনি?
1: হয়, মই আজি প্ৰথম কল কৰিছোঁ অনুষ্ঠান।
0: আচ্ছা আচ্ছা আচ্ছা, ওকে। তো আমি আপোনাক বহুত বহুত ৱেলকাম কৰিছোঁ আমাৰ প্ৰগ্ৰামত। ওকে, আৰু কি কৰে দেৱাশিষ আপুনি?
1: মই বৰ্তমান পঢ়া শুনা কৰি ঘৰতে আছোঁ আৰু।
0: আচ্ছা আচ্ছা, ওকে। পঢ়া শুনা কমপ্লিট হ'ল?
1: হ'ল, মই মানে PA কমপ্লিট কৰি ঘৰতে আছো।
0: আচ্ছা আচ্ছা আচ্ছা, কিবা PSC কিবা কিবি তৈয়াৰী কৰি আছে? ৰেডি কৰিছে?
1: এপ্লাইটো হৈ আছে বাৰু আগৰ পৰা।
0: আচ্ছা আচ্ছা, ঠিক আছে ঠিক আছে,
1: আশা কৰো কৰি থকা যায় মানে মানে।
0: ওকে ওকে, বহুত ভাল, আশা কৰো জলদি চাকৰি লাগি যায়। হয় হয়
1: হয় হয়,
0: ওকে। তো আপুনি আমাৰ প্ৰগ্ৰাম শুনে?
1: প্ৰগ্ৰামটো শুনি থাকো।
0: আচ্ছা আচ্ছা,
1: এইটো মানে আপোনাৰ যিটো কল প্ৰগ্ৰাম থাকে, এইটো মানে মই বহুত আগৰ পৰা ট্ৰাই কৰি আছো,
0: আচ্ছা আচ্ছা,
1: পোৱা নাই, আজিহে পাইছো আৰু।
0: ওকে ওকে ওকে, আশা কৰো।
1: বহুত ভাল লাগিছে, প্ৰথম পাইছো না।
0: ওকে ওকে, হয় হয়, আৰু আগতো কৰি থাকিব আৰু। ওকে, তো আজি কি গানা শুনিব দেৱাশিষ?
1: আজি কুমাৰ চানুৰ কণ্ঠস্বৰৰ এটা গান শুনিম, মানে আপোনাৰ কৈতো চাচী চাহিয়ে বুলি এটা গান আছে না।
0: আচ্ছা আচ্ছা, হা হা, আছে আছে, হয়,
1: এইটো শুনাই দিব আৰু।
0: ওকে, কৈতো চাচী চাহিয়ে, হা হা।
1: আৰু গীতটো মানে মই ডেডিকেট কৰিম আমাৰ অমল বসুমতাৰী, ভাইকন মুণ্ডা, তাৰপিছতে আমাৰ পাত্ৰ ছাৰ ৰমেশ পাত্ৰ আৰু সুনীতা বসুমতাৰী, তেওঁলোকৰ কাৰণে ডেডিকেট থাকিব।
0: ওকে,
1: আপুনি শুনিব লগতে?
0: হয় হয়, ময়ো শুনিম। দেৱাশিষ, কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শুনো আপোনাৰ পচন্দিদা গান।
1: ঠিক আছে।